জৰিকচন ভাদুৰ্ভাগ উপস্থাপনাৰে অণুক্ষুদ্ৰ ক্ষুদ্ৰ মধ্যম উদ্যোগ বা এম এছ এম ই ক্ষেত্ৰ দেশৰ অৰ্থনৈতিক বিকাশৰে গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰি থাকে। উদ্যোগ ক্ষেত্ৰক প্ৰোৎসাহন প্ৰদান কৰিব নিযুক্তি সুযোগ বিকেন্দ্ৰিত শিল্প অভিবৃদ্ধি সহযোগ প্ৰদান কৰি থাকে। গ্ৰামীণ অৰ্থ চহৰাঞ্চল অৰ্থনীতিক সশক্ত কৰিবলৈ এম এছ এম ই এক উল্লেখনীয় ভূমিকা নিৰ্বাহ কৰি আছে। এই ক্ষেত্ৰ পৰা চৰকাৰ অনেক নীতিগত পদক্ষেপ প্ৰচলন